প্ৰিয় শ্ৰোতা ভাই ভনীগিলাকী হবক নমস্কাৰ আৰু ভালা পাওঁ জানিয়া আৰম্ভ কৰিব নিলে আজিলৈ ভিয়ন চুমিলি অনুষ্ঠান গাছা ইৰে প্ৰচাৰ হৈ আৰু আকাশবাণীৰ কেন্দ্ৰলৈকে মিডিয়াম এপ্লাইছ 43.31 মিটাৰ আৰু কিলোহাৰ্টজ 1233 নি আজিকে আগষ্ট মাছলা 2 তাৰিখ ৰবিবাৰ চন 2026 আজিলৈ সুন্দৰ দিনলৈ কামনা কৰিলে আৰু স্বামী বিবেকানন্দলা এই সুন্দৰ বিচাৰ দিয়ে আৰম্ভ কৰিব নিলে আজিৰ অনুষ্ঠান গাছা এই বিচাৰ হলে যিবিলাক মনগিলে চিৰাপাৰা আৰু মৈল কাপোৰ পিন্ধি অবলা এগৰা মনদেগে লাজ লাগে ঠিক অংকৈ মনল মন নেকি নিঠা আৰু চিৰাবিৰা বিচাৰ আহিলে লাজ লাগিব লাগে স্বামী বিবেকানন্দ প্ৰিয় শ্ৰোতা ভাই ভনীগিলে আজিলৈ অনুষ্ঠান আগবঢ়াব নিলে শিল্পী পলেশ হাজংলা চৰ্চিত এই সুন্দৰ আধুনিক কান্দাৰ লগত কথাৰা হলে মন ৰাজি কি হলে ভাবিব নাপায় এই আধুনিক গান্ডা লগন তাহলে আই হবই একে লগতে এই সুন্দর গান্ডা উপভোগ করো

আজিলৈ প্ৰথম গান্দা আপুনি উপভোগ কৰিলে শিল্পী পলেচা জংলা আৱাজ নেকি সুন্দৰ আধুনিক গান্দা। এবাৰ আগবাৰ মানিলে শিল্পী পংকজ হাজংলা আৱাজ নেকি স্বৰ্জিত আৰু এগৰাকী সুন্দৰ আধুনিক গান কথাৰা হলে ভালা লাগে সপন নেকি।